0: Kumma gontan serwa ndayon den lan dela serwa shirwa tashi latan serwa tarung teye metiba de kare ya cha yala mbukyu tema tanduk serwa nagra yon shok nona chebde mendo rume tanduk serwa o teye karung ma bamba shok ya deva tala karzan hara tanshin serwa teye ponkyo na ma tala taba meke mazo lame shok ya shungo tola shungo pan teba lena kumde gembi mta dani tola shu domba nika rango tonle le yedak tabi yubeke linkar tala tonla samne don mungir serke domi tala pahor regal shenba samne regal shakmen gilmi tala o lo namke shishin gomitala pasupon rongsa targe samne tabya rupen deme tingla sangon roja lembo tutop teye dakwa tala takron pombo chotong samne ta amasin sejian rami tala lodo tapke tanza tala ronze tenla jarbo kone marab serkim deme tala pargi shompi nakum tunne sepe kankan deme tala serbe kibo ugin samne parkyak mumbi kujing tabo ta ambu chang chang ngam chi sa ba me chi me la sam de me chang ren chi tan bam chak ba yu kyo te ge kin kor ta la ta tar yur tak ta ta sam ne ta gan ruk der ke kin kor ta la tar jin ne ma ta tu chang ne ta gan ro ser ye don ru ga po lo yin ruk thog sa sam ne ruban ni kyen ro go ta la ben men jom men dung da wa ran chang thong ne ta yin la tam ti me ra tam ne do to pa wu chung ni bo do to pa wu chung sum ta so chung sum te be de sa sung ne ta an do kin kan ro chung sum te ge ke ta wa ne kan ru lo da ne kar chak ben do mi che ling chung sum ta so yo pa pong ka u ni chang ne ta lang kar bo ta la ta xin yang sabe je kon ta kin ko lo dalan zon ne di ta di fon kon ron ni ke pobo den din ni ke an ta ta ron ni ke sen bo chak ser ken de yang sak ser ke romi ta awon ne pa gin ser ke da pota wo bu ta ga che sa me bu je per pum za ka yer je sa ke yang ti chum chi ser ken de mi chum yung tar ken da ba chum ta ser ken ya ga ta din be ke ta ron ma se pom bo cho tung ger ba ta la ma ge ta ron ma ge pa ta ron cho tung ser ba ta la sak ken ge go ne de ron ni ke pom bo sun pon so yang ku den go sun ne den go sa ke zu gin sam ne pon so ma su den go pun ne de ran ta li kon ma yang tak suka kalau kanggo bani ke demba tu la demba suka roluk tu la jemse suka lamrim tine ta jemse suka lamrim tine tibe suka ta ngemba tine ngemba ngaku lima top de kya ke molam lima top de haye lung te ta ba la me ngo sin demek son ne konsin la ma ni ba ta la ta wa ne khoso po yul kam je jinga sanan kar ge podo ne suk jaldi chu ge pema kan ru ge ne so urge ke ne yur king ne ta be kingo dubsin wo de jarbe kon du ta la ka so ta be thane kam ne sa pa ma yik lung te ta la lung ke ta ng lung ngo sin chi ba ta go ring ngo sin ne ma se pe king kor ta la ma ta ta ring ngo sin la ring ngo su be kingo ta lo sum da sum sha ma sum ta kan kor su jen demek kyu de la ma sam bu kan ga ta ti ko ma la ye lung te top di kon so sum je tam sang de tak chup ti chu chung nam je ka gung dop ti ka don ta be le yum dop di para sam bu yon ti para sam bu du dop ti ke ba sa kam demek kam ti kar so kyon be nor be sa ti ka tem ba la me lung te tam de lung kan ro tom je lung te nam de lung te ka dum ti la kam di se pe ma yik lung te re pa ton kor yi la kam du chi za ring ne kan ro nam je jambe ya ke mo lam ta ta ma jin kan ro ben ka ta da kan ro ben je lung te ton ne pe ma yik mun de ton do sang do ji te ka ta la go da sang do ji te ka ta de chi fan zam nin chen so ta lo ning tak ben ga de kin kor ta bi chan ber ga da te mer sum ne te mer na do yi re kor kin ge go ne ta ne la ma sa bo ka ga na di kan ro ben je lung te na te lom pa be su ge sum ba ta za ya ga ta be ka su ta la chi du rum te khon shok ta la le dan ben e izor ta la ben ben ni ke izor ta la ta kin hara na sar sa te hara na si ne bur ta la pok ta kan ra kar ba kan ra sa ga dem da yu ba pu me ta kar yen ta yum da ta kar to da ta ni yu ba kan ro ben je ne cho yi ba ta kar bo wo me so ji ha so chung go lum me chob di ta la chung go lum me to la kum ni ta yin go me rum kar yi ba sum me le mo te kar ཁེད མ་དོ་ ལ ཡེ་ཏེན་ ཁོར་སོམ་ ན ནར་བེ་ རེ་ ཤིན་ ན་ག་ ཐལ་ ཇང་ཤུག་ ལོ་ མེ་ ལོ་དུ་ གི་ལ ཚ་ཅིན་ ལོ་དུ་ ལོ་ན་ ཐལ་ མེ་ཟང་ ཐེ་ གུན་ ཇུང་ཤུག་ གི་ལ ཡོ་ ཐན་ ད་ ཐ་བེ་ ཅིན་ སོམ་ ཐལ་ ཨོར་གི་ པེ་ མ་ ཇུམ་ནི་ ཐེ་ གེ་ ནེ་རམ་ ཁང་དུ་ ལུང་ཏེ་ ཐམ་ ད་ མ་གུན་ ཁང་དུ་ ཅིན་ ཟིག་ ཐོམ་ ནེ་
1: མ་ཅི་ ཅོ་ ཡིན་ ན རང་ ཅོ་ ཕེ་ མེ་རི་ དེ་ ལོ་ག་ གི་ ཇ་ ཅོ་ ད་ དམ་བི་ གི་ ཕང་ཅུ་ མང་ཅུ་ ཅུང་རི་ གི་ མེ་དོ་ དུང་ཅ་ གི་ ཡིན་ ཤེས་ཡོ་ ད་དེ་ ནང་ ནེ་ ཐེ་སར་ གི་ རུ་ དུང་ དེ་ མང་ཅུ་ དེ་ དེ་ ཅོ་ ལ་ ཨ་ཡུ་ ནང་ གི་ ཐ་ཡུ་ ད་ གོང་ཡ་ ནང་ གི་ སི་ དེ་ དེ་ རེ་ ཅ་ཡོ་ དེ་ ཡིན་ སེ་ གི་ ཡ་ གུན་ཅན་ ཁར་རེ་སེ་ སོ ད་དེ་ ནང་ ནེ་ ཆ་ཤ་ སོ་ ན རུ་ ཅུང་ ལེ་རི་ གི་ ཆ་ དུ་ ཐེ་སར་ གི་ རུ་ དུང་ དེ་ ལ་ ཅམ་བི་ ནང་ གི་ ཅུང་ཅུ་ ཉ་ང་ གི་ གི་ བོ་ ཤེས་ དེ་ དེ་ ཅ་ཡོ་ ཐེ་སར་ གི་ རུ་ དུང་ གི་ ད་ ཅི་ ཁམ་ཅན་ སེ་ ནེ་ ད་ ཆ་གང་ གི་ ཐང་ དེ་ ལ་ ད་ དེ་ ཅོ་ ལ་ ཐེ་སར་ གི་ རུ་ དུང་ ཕུ་ བེ་ གི་ ཅིན་ བུ་ དུན་ དེ་ གི་ དང་ཅན་ དང་ ཅ་ སོ་ ན རིང་ཡོ་ ཐེ་ཡིན་དེ་ ཅུང་ཅུ་ཉ་ང་ གི་ གི་ བོ་ ཡིན་སི་ དེ་ དེ་ ཅ་ཡོ་ ཉིན་ནེ་ ཁེ་སར་ གི་ རུ་ དུང་ དེ་ནེ་ ནོ་ཡེ་ ཅི་ཅོ་ གི་ ད་ ཅི་ གི་ ཅི་ རེ་ མ་ཏུན་ གི་ ལོང་ལོ་ རེ་ པ্যান་ཅུ་ གི་ ཅི་ རེ་ ཅི་ཤིན་ མང་སོ་ དང་ ཕེ་ གི་ ད་ ཅུང་ཅི་ གི་ ཅ་ གི་ ཏོ་ལ་ ཤིན་ཅུ་ ཅེ་ གི་ སོ་ ནེ་ ཅེ་ཤི་ རེན་དང་ གི་ ཧ་ཅང་ གི་ ཅིན་ བོ་ ཡོ་ ཐེ་ཡིན་དེ་ ཅོ་ ཁེ་སར་ གི་ རུ་ དུང་ དེ་ རེན་དང་ ཅི་ ཅེ་ ཅ་ ཀུན་དུ་ གི་ ཅོ་ ཤིན་སི་ དེ་ ཅེ་ གི་ ཅུང་ནེ་ ཆ་ཤ་ཝ་ ཡིན་ ད་པ་ གི་ མ་ཧ་པ་རབ་ ནེ་ ཏོག་ཅེ་ རེ་ རམ་ནེ་ ཏོག་ཅེ་ རེ་ ཏི་ཤིན་ ताजी शिला के चुंचु निंगा तंजु युग युग वाले को ना ताजी पीजे तो ये यों मरे फंसुं चोर तो ये यों मरे मांगु चुंबे मांगु डीजे डीजे चुंग तंजु शिया यों जो चुंबे कैसा जब यो चुंग डी तो तुम फंसुं चिजो चिजो तो चुंबे यारे ला पंडान डी चिमां चिमां तो चुंबे यारे डी इंडी डी ताजी कैसा जब यो चुंग डी ना